এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি, সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি, বিধায়ক কৃষ্ণকমল তাঁতী আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি, চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে এছ চি ই আৰ টিৰ সিদ্ধান্ত, আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণৰ পাছতে কালি সন্ধিয়া নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব। আনহাতে আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদমেলতে প্ৰকাশ কৰে। কালিৰ কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1 কোটি 80 লাখ টকা মূল পুঁজিৰ

0: ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব।
1: এই বছৰ আমি এমএলএ এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে, যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1.5 কোটি হ'ব, অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে, বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক, কেতিয়াবা লেপটপ এটা দিব লাগে শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ।
0: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীৰ সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল সদস্য হিচাপে থাকিব।
1: যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব, তেখেতৰ কেবিনেট ৰেংক থাকিব, দহুৱা ছেক্ৰেটৰী তাৰ মেম্বাৰ থাকিব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব, চি অ' জিলা পৰিষদ, কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অব দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব।
0: কালিৰ কেবিনেটে বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যে অসম মাধ্যমিক শিক্ষা সেৱাবিধি 2026ৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনায়। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙাপাৰৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল অধ্যয়ন বাধ্যতামূলক কৰা হ'ব। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ এছ চি ই আৰ টিৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে পাঠ্যপুথি, শ্ৰেণীকোঠাত পাঠদান মূল্যায়ন সম্পৰ্কীয় নিৰ্দেশনা সংলগ্ন কৰি দিয়া হৈছে। এছ চি ই আৰ টিৰ সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি 2টা বিষয়েৰে পাঠদান চলিত জুনৰ পৰাই আৰম্ভ হ'ব। এছ চি ই আৰ টিয়ে ইতিমধ্যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল শীৰ্ষক পাঠ্যপুথিকেইখন পৃথকে পৃথকে প্ৰণয়ন কৰি উলিয়াইছে। মূলতঃ অসমৰ সমৃদ্ধ ইতিহাস আৰু ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলৰ জ্ঞান অৰ্জনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। CBSE দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত

0: হোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন অৰ্থাৎ আজি বুলি ঘোষণা কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এইগৰাকী প্ৰতিথযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নীব বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। 2খন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰো আছিল। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছে। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিলে। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। নিউয়াৰ্ট প্লেয়াৰ্ছৰ কাৰ্যকৰী সদস্য তথা শিল্পী হুমায়ুন চৌধুৰীয়ে শিল্পীগৰাকীৰ জন্মদিন উদযাপন সন্দৰ্ভত এইদৰে কয়।
1: বিগত বছৰৰ দৰে এই বছৰো আমি ৰমেন্দাৰ জন্মদিনটো নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত উদযাপন কৰিম আজি সন্ধিয়া 5:30 বজাত। ৰমেন্দাই সুৰ দিয়া কিছু গীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰিব। তেখেতে সুৰ কৰা, পৰিচালনা কৰা গীতৰ আধাৰত নৃত্য পৰিৱেশিত হ'ব। লগতে উৎপল বৰপূজাৰীয়ে পৰিচালনা কৰা বৰুৱাৰ সংসাৰ তথ্যচিত্ৰখনো একেটা অনুষ্ঠানত আমি প্ৰদৰ্শন কৰিম। আমি নিউয়াৰ্ট প্লেয়াৰ্ছৰ সকলো সদস্যই ৰমেন্দাক এই জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপ ডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে কালি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আমোলাপট্টিৰ পৰা এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আমোলাপট্টিৰ ৰেল ক্ৰছিঙৰ সমীপত কালি নিশা চলোৱা এই অভিযানত শেখৰ নামৰ সৰবৰাহকাৰীজন আৰক্ষীৰ জালত পৰে। ভাৰত আজি চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসম মন্ত্ৰীসভাৰ নতুন সদস্যৰূপে 12গৰাকী বিধায়কৰ শপতগ্ৰহণ। মন্ত্ৰীসভাত স্থানীয় নেতাই স্থান নোপোৱাত বিভিন্ন দল সংগঠনৰ বিক্ষোভ। ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ইয়াৰে অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো দৈনিক জনমভূমি কাকতে জ্যোতি বিষ্ণু কলা মন্দিৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, 12 মন্ত্ৰীৰ শপত, নতুন যাত্ৰা। দৈনিক অগ্ৰদূত কাকতে শপতগ্ৰহণ সম্পন্ন, অপেক্ষা বিভাগলৈ। আৰু অসমীয়া প্ৰতিদিন কাকতে আড়ম্বৰপূৰ্ণ পৰিৱেশত 12 নতুন মন্ত্ৰীৰ শপত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে দি আছাম ট্ৰিবিউন কাকতত শীৰ্ষক ষ্টেট কেবিনেট এক্সপেনশ্যন, 12 MLA ষ্টেক অথ এজ মিনিষ্টাৰ্ছ। এইপিনে নতুন মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ বিপৰীতে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় জনপ্ৰতিনিধি বঞ্চিত হোৱাক লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হৈছে। এই সম্পৰ্কীয় একোটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰীসভাত স্থান নিদিয়াত ক্ষোভ, মৰাণ মটক সংগঠনৰ বন্ধত ডিব্ৰুগড় তিনিচুকীয়া জিলা স্তব্ধ। আৰু দৈনিক অসম কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি নৰখাৰ ক্ষোভ, ৰাজপথত জ্বলিল টায়াৰ, ডিব্ৰুগড় তিনিচুকীয়া

0: ইয়াৰ ঠায়ে ঠায়ে মৰাণ মটকৰ সৰ্বাত্মক প্ৰভাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে কালি নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোৱা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শীৰ্ষক ডিছপুট স্পেইন ৰুপিজ 500 ক্ৰ'ৰ ফৰ ছেকেণ্ড কেপিটেল ৰিজন কেবিনেট ইনক্ৰিজেছ ডিএ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ বাই 2%। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ জালুকবাৰীত হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত সন্তান অভিভাৱকসহ একেটা পৰিয়ালৰ 4গৰাকী লোকৰ মৃত্যুৰ দুখজনক খবৰ এটা আজি অসমীয়া খবৰ কাকতে আগস্থান দিছে। আমাৰ অসম কাকতেও বাতৰিটোৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিবিচিৰ বিশ্বখ্যাত 9খন দৃষ্টিনন্দন আলোকচিত্ৰৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বাগৰুম বা দহু অনুষ্ঠানৰ এখন চিত্ৰই দ্বিতীয় স্থান লাভ কৰাৰ বাতৰি এটা নিয়মীয়া বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। গুৱাহাটীৰ উদ্যোগপতি তথা ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী নয়ন ভৰালীৰ যোৱা নিশা উজান বজাৰৰ বাসগৃহত 90 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁ দীৰ্ঘদিন ধৰি স্মৃতি বিভ্ৰম ৰোগত আক্ৰান্ত হৈ আছিল। উল্লেখযোগ্য যে ভৰালী ব্ৰাদাৰ্ছ গুৱাহাটীৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি। 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। বিধায়ক কৃষ্ণকমল তাঁতি আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে SCERTৰ সিদ্ধান্ত। আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: 다 아메리칸 클리버들 어 왕대절라 오 살피 살피
1: 햄 따낭 리리랑 하 도왈 펜시 방소 살부라케 낭 항리로 고나니 허낭 준시 왕리로라
0: 오 살피 미장 태름을 허 오 살피 살피
1: 빌어 마티 허 살부라
0: 모 펜게 항 니시 낭 아르지롱 레르콩
1: Arjulong ta tong teng thede lo ti ho sarbura he ma kam ta ki do o ke ma
0: kolo sarpi ing ho nang pitha ho la pen la hana jamburong ta hem pon da tha ho
1: hu la nang dung sing hoi ke ki do lo bo nang ke hi thi ki dun se pute hor si na ing ri rong ri lo bo sarbura
0: he ne ke jun jai pulo ti sarpi sai du lin dok ta junari ave pu ma si ma sap sa chuma dun cho jun ke jun o we
2: Eh, kau sate. Kenapa anda kang sam? Nilong wang report tu ima.
3: Bini kena sorak kam tu ma.
2: Akam ke, tiwe nangang si kena wang guluti cithan lo nang.
3: Ente ni kena wang po.
2: Bangso ni po ya hori ngiri ni lejo. Pai ni po bang kutha. Asa on horju ni kang ri ni laksa dek.
1: Kipu pe kalilo tipo longki, kipu ong lo, asal burasi kalju thek thelo.
0: Nepal horju, nang pu chorle ke chogi kaliko nanta, nang methanga phanta, jiputha, ningka nini lo kebang ding, sadlang ke tokunta.
4: Namaskar, Akashvani Guwahati retiyar mukha baturi hoite, moi Arunima Goswami. অহা ছয় জুলাইৰ পৰা একৈশ দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত প্ৰকাশ কৰে অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে বিশিষ্ট সংগীত শিল্পী ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ক প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে চলিত 2026-27 শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ'ব বুলি ৰাজ্যিক শৈক্ষিক গৱেষণা পৰিষদে নিৰ্দেশ জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদন দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হৈছে মহিলাৰ ছাব ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে তিনিটা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰিছে এতিয়াৰ মুখ্য বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ, শক্তিপীঠ কামাখ্যা ধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত প্ৰথম দিনাৰ খেলৰ অন্ত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দলী দেৱী। এতিয়া শুনক বিতং বাতৰি। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত

0: কাগজৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত ব্যয় হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাটো অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
1: এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নর্মেল যে তাত স্কিম হয়ে থাকে রাস্তা ঘাট স্কুল কলেজ মেডিকেল কলেজ এইবিলাকর উপরও অকল স্টেট ক্যাপিটেলর দৃষ্টিভঙ্গিরে ওভার এন্ড এবোভ স্টেট ক্যাপিটেলর দৃষ্টিভঙ্গিরে 500 কোটি টকার বাজেট ওভার এ পিরিয়ড অফ 5 years আবলটন করিব। আর বর্তমান স্বাভাবিকতে এই ডিব্রুগড় সদর সমষ্টির বিধায়ক হিসাবে প্রশান্ত ফুকন ইয়ার অধ্যক্ষ হব, কিন্তু পরবর্তী সময়ত এটো পদেন পোস্ট হব, যুনেই ডিব্রুগড়ের বিধায়ক হয় তেওঁই এই পদটোত অধিষ্ঠিত হব।
0: তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে পঠিয়াইছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰৰ লিচু প্ৰসাৰ আৰু প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: এই লিচুৰ আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, এই তাৰ অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ তেজপুৰৰ লিচুৰ প্ৰসাৰ হওক, প্ৰচাৰ হওক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক, সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 ডাল লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1400 বিঘা মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1400 বিঘা মাটিৰ লিচু উৎপাদন হ'ব আৰু এই লিচু উৎপাদনে অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
0: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বুঢ়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 গৰাকী প্ৰদৰ্শক, 30 গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশ লৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দলি দেৱীৰ পৰা।
3: শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰ বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাজ্যৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যাধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
4: আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল,

0: তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল, এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলো। ইয়াৰ দলৈ সমাজৰ কাৰ্যালয়তে দলৈ সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট LNT সকলোকে লৈ আমি কেনেকে হব কি হব, আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হব, আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা চলুচন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকে ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছো সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।
1: উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে 22/2026 নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে 35,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দাসৰ বাসগৃহৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে 1.5 কোটি টকাৰো অধিক নগদ ধন, বুজন পৰিমাণৰ সোণৰ অলংকাৰকে ধৰি ভালেমান সামগ্ৰী জব্দ কৰিছে। ইয়াৰ পাছতে সঞ্চালকালয়ে উৎকোচ লোৱা গোচৰটোৰ উপৰি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰো ৰুজু কৰে। কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত আজি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ

0: পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয়ে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগে বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডঃ জয়প্ৰকাশ যাদৱে কয় যে ৰাজ্যৰ 1 কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে। এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে চুক্তি স্বাক্ষৰ কৰি এইদৰে কয়।
1: চিকিৎসা মহাবিদ্যালয়ৰ লগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ল। উদ্দেশ্য এইটোৱে যে আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ কাৰণে আমাৰ সকলোৰে আমি এজন সৈনিক হোৱাটো প্ৰয়োজন, আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কমিউনিটি মেডিচিন, আমাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা, মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা, গাইনী ডিপাৰ্টমেণ্টৰ পৰা যিটো কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টীম আছে SECFৰ, তেখেতৰ সহযোগ কৰি ইতিমধ্যে কমিউনিটি আউটৰিচ প্ৰগ্ৰেমে কৰি থকা কামখিনিকে আমাৰ মেডিকেল কলেজৰ কৰি থকা হৈছে। আমাৰ জানে যে কমিউনিটি মেডিচিনৰ আণ্ডাৰত আমি এডাপশ্যন কৰিব লাগে, ভিলেজ এডাপশ্যন ইত্যাদি কৰি আছো। গতিকে যুটীয়াভাৱে কৰিলে আমি ভাবো যে উদ্দেশ্যটো আমাৰ সফল হ'ব, আৰু এতিয়াও বহু লোক কৰ্কট ৰোগৰ চিনাক্ত কৰিব লগা দায়িত্ব সকলোৰে আছে। আৰু মই এই চেগতে আপোনালোকক আহ্বান কৰিম যে সংবাদ মাধ্যমৰ এটা বৃহৎ ভূমিকা থাকে। আমি বহু সময়ত কৈ আহোঁ কৰ্কট ৰোগৰ পৰা হ'বলগীয়া সাৱধানতা, জৰায়ুৰ কৰ্কটৰ লক্ষণ, মুখৰ কৰ্কটৰ লক্ষণ, গতিকে এইবিলাক দিলে আপোনালোকে এবাৰ কৈ দিয়ক, মানুহখিনি সজাগ কৰক।
0: গোলাঘাটৰ বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰি কৰিছে। এটা গোচৰৰ আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্ত ৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতে আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্য সভা কাইলৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰে আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ জনোৱা মতে অচিৰে আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে শিক্ষাৰ্থীসকলকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এগৰাকী প্ৰতিৰজতা শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডক্টৰ বেজবৰুৱাৰ প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। 2খন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিন উপলক্ষে আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হয়।
2: স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোবিনাথ বৰদলৈৰ আজি উপজা দিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ লোৱা পৰিকল্পনাৰ গোবিনাথ বৰদলৈ তীব্ৰভাৱে বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমীয়াৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। আকাশবাণীয়ে পৰহিলৈ 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ

কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈ জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্ৰয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটিকটীয়া নিবাসী জয়কান্ত বৰাই ৰেডিঅ'সমূহ আগবঢ়ায়। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমন গিলে 103 ৰাণ আৰু ঋষভ পণ্টে 50 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচৰ প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।